0: 뭐 났어 났어 땀은 가서 일해 오지 않까 거치 투르 투르 싸움까
1: 에이 라카 라카 저벽대 라카 저벽대 에이 라카
0: 났어 봐 이거 땀은 또 뭐
1: 땀은 또 뭐 땀은 또 뭐 그리 어떤 거인다 라카
0: 건디 눈 떴어 마이보디 I hate you, I hate you 안 칸까
1: 동아리 라카 안고 칸아리 라카 동아리 여서 불고 병사 라카 라카 동아리 젯
2: 아유 뭐고 됐다
0: 차봉카
2: 안세 아유 세팔리 농보 지나 아고 떠라 타나이
0: 안 뛰는 사람이 영땀 사무바
2: 거기 하지 아유 진이 라카 우스 간거 아유 수바즈바이 আগর তলা দাঁড়াই না হিনি থাকবানি তিনি সেই জরাতে সব পয়াখো তিনি রবিবার হাতি বাসা আং থাকা বাবু সু জরাতে সব পয়াখো
0: তান হিন জং তিনি হাতি বাসা আং তংখা
2: আও আয়ো নগলে আগর তলা পুরি নাই রকবা কিটা খুসলাই নাই বুদি
0: না না নাই জং
2: নিনি জং বুরি খা ওয়ানা জামাসে মাইসি চালিয়া
0: নুন তো ওয়ানা দিয়ং আং না দুওয়ানে
2: আও আয়ো আং থাকা
0: দয়া